दिल का लगाना था शगुन तेरे सर के मेरे सारी जिंदगी. ब्यूटीफुल सॉन्ग और ब्यूटीफुल गाना. ऑन द फोकस निमंत मिन्द दान अरिजीत सिंह. रंजना और रंजना फिल्म का नाम है भी रंजना. Uit het jaar 2019 met Hina Khan en Priyank Sharma in de hoofdrol. Het is Mira Arab Kasatan, Dunya Kamashur, Hindustani Hit Radio, Dunya Kamashur Super Radio. Has to be Ujala Radio, toch? Ik zou zeggen, geniet lekker. Enjoy the music. En als je echt aan het genieten bent, dan zou ik zeggen, doe je volume een klein beetje harder.